আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ চিলাৰায়ৰ 100 ফুটতকৈ অধিক উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা কাৰ্ল ডাইচাৰেট পিটাৰ হেগমান আৰু জৰ্জ নাগেললৈ 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন আৰু লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। পুৱাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা অনুষ্ঠিত হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ 1339 ভোটকেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ নগাঁও সংসদীয় সমষ্টিৰ 8টা বিধানসভা সমষ্টি ঢিং ৰূপহীহাট চামগুৰি নগাঁও বটদ্ৰৱা ৰহা আৰু মৰিগাঁও জিলাৰ জাগিৰোড মৰিগাঁও আৰু লাহৰীঘাটত নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে 203গৰাকী ছেক্টৰ বিষয়া আৰু 53গৰাকী জনেল বিষয়া নিয়োগ কৰিছে। সমষ্টিটোৰ 19,02,000 ভোটদাতাই মুঠ 15গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে 9,58,549 পুৰুষ আৰু 9,43,300গৰাকী মহিলা ভোটদাতা। মুঠ 2,307টা ভোটগ্ৰহণ কেন্দ্ৰত সুকলমে ভোটগ্ৰহণৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও জিলাৰ বাবে নিয়োজিত 54জন মাইক্ৰ অবজাৰভাৰে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যবেক্ষণ কৰিছে। ভোটগ্ৰহণৰ সময়ছোৱাত সম্ভাৱ্য যিকোনো ধৰণৰ কুটাঘাত ৰোধ কৰাৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই ৰৌমাৰী মুক্তাব স্কুলত ভোটকেন্দ্ৰত ভোটদান কৰে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা চলি আছে। মুঠ 7টা কোঠাত এই ভোটগণনা কৰা হৈছে। সৰ্বাধিক 4টা ৰাউণ্ডত গণনা সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ভোটগণনা কেন্দ্ৰত ভোটগণনা সম্পন্ন কৰিবলৈ প্ৰতিখন টেবুলত এজনকৈ মাইক্ৰ পৰ্যবেক্ষক গণনা সহায়ক আৰু গণনা তত্বাৱধায়ক আছে। গণনাৰ বাবে প্ৰায় 700 চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে। নিশা 8 বজাৰ ভিতৰত সকলো ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি আশা কৰা হৈছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনেও গণনা কক্ষৰ ভিতৰত মোবাইল ফোন আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত কঠোৰ সুৰক্ষা নিয়ম জাৰি কৰিছে। বঙাইগাঁৱত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মুঠ 711 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 6টা প্ৰকল্পৰ শুভাৰম্ভ কৰে। প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে অভয়পুৰীৰ খোৰাগাঁৱত 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত আদৰ্শ আৱাসিক বিদ্যালয় টুলুঙিয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ 11 কোটি টকীয়া আন্তঃগাঁথনি অভয়াপুৰীৰ সৃজনগামত থকা শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ 6 কোটি টকীয়া আন্তঃগাঁথনি আৰু সদৰ চহৰৰ কাষতে থকা বীৰজৰা চাহ বাগিচাৰ আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ 3 কোটি টকীয়া আন্তঃগাঁথনি ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে উদ্বোধন কৰে।

0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 17 ফুট উচ্চতাৰ কোঁচৰজা নৰনাৰায়ণৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। তেওঁ ভাষণত বঙাইগাঁৱৰ ৰাইজে অচিৰেই এখন অভিযান্ত্ৰিক মহাবিদ্যালয় লাভ কৰিব বুলি উল্লেখ কৰে। বঙাইগাঁৱত 100 ফুটতকৈও অধিক উচ্চতাৰ মহাবীৰ চিলাৰায়ৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। মহানায়কসকলৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ পিছত আমি বঙাইগাঁৱত 100 ফুটতকৈও ওখ বিশ্ব

0: সমৰ্থন কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ পিছত আমি বঙাইগাঁৱত 100 ফুটতকৈও ওখ বিশ্ব মহাবীৰ শিলাৰায় এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ যেনেকৈ যোৰহাটৰ হোলোঙা পাৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে, ঠিক তেনেদৰে বঙাইগাঁৱতো আমি বিশ্ব মহাবীৰ শিলাৰায়ৰো প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। অৰ্থাৎ বঙাইগাঁও জিলাখনক কেৱল মাত্ৰ নামনি অসমৰ ভিতৰতে নহয় সমগ্ৰ অসমৰ ভিতৰতে এখন জাকত জিলিকা জিলালৈ ৰূপান্তৰ কৰাৰ বাবে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰিব। ইপিনে উচ্চতম ন্যায়ালয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ অহা 6 নৱেম্বৰলৈ স্থগিত ৰাখে। কালিৰ শুনানিত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই কয় যে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলি আছে আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই। ৰাজ্য চৰকাৰৰ এনে তথ্যৰ পাছতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিৰ দিন অহা 6 নৱেম্বৰলৈ পিছুৱাই দিয়ে। ইপিনে প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাৰ সাক্ষ্য প্ৰদান কালি সম্পূৰ্ণ হয়। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই ৰূপকমল কলিতাক জেৰা কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত কালি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানি অনুষ্ঠিত হয়। শুনানিত চৰকাৰী পক্ষৰ যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। সেই অনুসৰি আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী পক্ষৰ বিৰুদ্ধে পুনৰ যুক্তি প্ৰদৰ্শন কৰিব। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। অপ্টোজেনেটিক্সৰ সৈতে জড়িত বিষয়ত কৰা গৱেষণাৰ বাবে কাৰ্ল ডাইচেৰেট, পিটাৰ হাগেমান আৰু জৰ্জ নাগেললৈ এই বঁটা আগবঢ়োৱা হৈছে। ষ্টকহোমৰ কেৰলিনস্কা ইনষ্টিটিউটত নোবেল সমিতিয়ে কালি এই বঁটা ঘোষণা কৰে। উল্লেখযোগ্য যে কাৰ্ল ডাইচেৰেট হৈছে আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক, পিটাৰ হেগমান হৈছে এগৰাকী জাৰ্মান জৈৱ পদাৰ্থ বিজ্ঞানী আৰু জৰ্জ নাগেল হৈছে এগৰাকী জাৰ্মান স্নায়ু বিজ্ঞানী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু তেওঁৰ 25 বছৰীয়া ৰাষ্ট্ৰীয় সেৱাৰ যাত্ৰা উপলক্ষে দেশজুৰি অনুষ্ঠিত সেৱা সংকল্প অভিযান কালি শিৱসাগৰ জিলাতো অনুষ্ঠিত হয়। এই উপলক্ষে জিলাখনৰ ডিমৌত অনুষ্ঠিত অংগনমিলন শীৰ্ষক অনুষ্ঠান কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ডিমৌ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সৈতে মত বিনিময় কৰি এইদৰে কয়।
2: সমাজখনৰ প্ৰত্যেকটো ক্ষেত্ৰত যিদৰে কৃষকৰ পৰা শিক্ষকলৈকে সকলোৱে অৰিহণা যোগাই সমাজখন গঢ়িবৰ বাবে, আমাৰ সমাজখন গঢ়িবৰ বাবে লাখ লাখ যি আমাৰ অংগনবাদী কৰ্মী সহায়িকা আছে তেওঁলোকৰো অভূতপূৰ্ব এক অৰিহণা আছে। গতিকে এইটো সঠিক সময় আমি সেৱা সংকল্প অভিযান আৰম্ভ কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ জন্মদিৱসটোৰ দিনটোৰ পৰা অহা 17 অক্টোবৰলৈকে। তাৰ মাজত আমি 12টা কাম কৰিছোঁ, তাৰ ভিতৰত অন্যতম এটা প্ৰধান কাম হ'ল সমগ্ৰ দেশত আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ ওচৰলৈ গৈ তেওঁলোকক আন্তৰিক শ্ৰদ্ধা জনোৱা। আৰু আজিও ইয়াত ঠিকদৰে মুখ্যমন্ত্ৰী মহোদয়ৰ দুখন চিঠি আৰু দুখন চেকো তেখেতসকলক অৰ্পণ কৰিছোঁ। আৰু আজি ডিমৌথৰাত উপস্থিত হৈ প্ৰতিজ্ঞাৰ্থত যদি মই ইয়াত থকা এই 40-50 গৰাকী আমি দেখিছোঁ, কিন্তু সমগ্ৰ জিলাখন বা অসমৰ প্ৰত্যেকগৰাকী অংগনবাদী কৰ্মী সহায়িকালৈ আমি আমাৰ দল, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ আমাৰ দেৱ শিশুসকলক সুন্দৰভাৱে আগুৱাই নিয়াত তেওঁলোকে যি অহোপুৰুষাৰ্থ কৰে তাৰ বাবে। সমাজখন
0: সেৱা সংকল্প অভিযানৰ অংশ হিচাপে লখিমপুৰ জিলাৰ ঢকুৱাখনা উন্নয়ন খণ্ডতো কালি সেৱা সেতু কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱকুমাৰ দলে আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। জিলাখনৰ ডিজৌ আদৰ্শ অংগনবাড়ী কেন্দ্ৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ নিষ্ঠা আৰু অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে অংগন মিলন কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত বিধায়ক ঋষিৰাজ হাজৰিকা, লখিমপুৰ জিলা পৰিষদৰ সদস্য ৰাজু মাহাতো আৰু ৰঙানদী মংগলৰ সভাপতি প্ৰেম উপস্থিত থাকে। উত্তৰ লখিমপুৰ পৌৰসভাই জনসাধাৰণৰ দুৱাৰদলিত চৰকাৰী সেৱা আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ সুবিধা সহজতে উপলব্ধ কৰাৰ লক্ষ্যৰে বিশেষ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে। বাক্সা জিলা প্ৰশাসনৰ উদ্যোগতো জিলাখনৰ জালাখণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত কালি সেৱা সংকল্প অভিযান 2026 অনুষ্ঠিত হয়। শোণিতপুৰ জিলাতো সেৱা

0: প্ৰকল্প অভিযানৰ অংশ হিচাপে বালিপাৰা আৰু বৰচলা উন্নয়নখণ্ডত অনুষ্ঠিত শিবিৰত কালি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাম্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশৰ শূন্য সহনশীল নীতি আৰু সন্ত্ৰাসবাদী নেটৱৰ্ক ধবংস কৰাৰ বিষয়ত চৰকাৰৰ প্ৰয়াস সন্দৰ্ভত আলোকপাত কৰা হৈছে। শান্তি আলোচনা, নিৰাপত্তা ব্যৱস্থা শক্তিশালীকৰণ আৰু জনসাধাৰণৰ সহযোগিতাৰ ফলত অসমে ক্ৰমান্বয়ে এক নতুন পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে। এই পৰিৱৰ্তনৰ মূল মন্ত্ৰ হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা। শূন্য সহনশীলতাৰ নীতিয়ে সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী নেটৱৰ্ক, অবৈধ অস্ত্ৰ আৰু হিংসাৰ প্ৰতি কোনোধৰণৰ আপোচ নকৰাৰ বাৰ্তা প্ৰদান কৰে। নিৰাপত্তা বাহিনীৰ অভিযানৰ লগতে শক্তিশালী চোৰাংচোৱা ব্যৱস্থা, সীমান্ত নিৰাপত্তা, সন্ত্ৰাসবাদী বিত্তীয় যোগান ৰোধ আৰু আন্তঃৰাজ্যিক তথা কেন্দ্ৰ ৰাজ্যৰ সমন্বয়ে এই নীতিক কাৰ্যকৰী কৰাত সহায় কৰিছে। ইয়াৰ সমান্তৰালভাৱে হিংসাৰ পথ ত্যাগ কৰা সন্ত্ৰাসবাদীসকলক মূল সুঁতিলৈ ঘূৰাই অনা, পুনৰ সংস্থাপন, দক্ষতা বিকাশ আৰু জীৱিকাৰ সুযোগ প্ৰদানৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। বিভিন্ন শান্তি চুক্তিয়ে আলোচনাৰ জৰিয়তে সংঘাতৰ স্থায়ী সমাধানৰ পথ মুকলি কৰিছে। শিক্ষা, নিযুক্তি, আন্তঃগাঁথনি আৰু সামাজিক অৰ্থনৈতিক উন্নয়নেও সন্ত্ৰাসবাদৰ সামাজিক ভিত্তি দুৰ্বল কৰাত সহায় কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰি জনসাধাৰণৰ সহযোগিতাৰে অসমে শান্তি আৰু সমৃদ্ধিৰ অধিক শক্তিশালী ভৱিষ্যত নিৰ্মাণৰ আশা কৰা হৈছে।
1: দৰং জিলাৰ খাৰুপেটীয়া নগৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এখন কাৰ্যনিৰ্বাহক সভা কালি অনুষ্ঠিত হয়। খাৰুপেটীয়াৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এই সভাত সন্মিলনৰ সভাপতি ৰবীন্দ্ৰনাথ সাহাই সভাপতিত্ব কৰে। সভাত সন্মিলনৰ সমাগত দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি, পুঁজিৰ যোগান, স্থায়ী কাৰ্যালয় গৃহৰ বাবে ভূমি আবণ্টন আদি বিষয়ত আলোচনা কৰা হয়। সন্মিলনৰ কাৰ্যালয়ৰ কাম কাজ পৰিচালনাৰ বাবে খাৰুপেটীয়া পৌৰসভাৰ স্থানীয় বাজপেয়ী ভৱনটো বন্দোবস্ত কৰা হয়। সম্পাদক মুক্তাৰুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত খণ্ডকাৰ দিলৱাৰ হুছেইন, শামছুল হক, মতিউৰ ৰহমান আদি সদস্যসকলে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বাবে ভ্ৰমণ ব্যয় ৰেহাই, বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ কাম কাজ, চিকিৎসা সেৱাত অগ্ৰাধিকাৰ প্ৰদান আদি বিষয়ত আলোচনা কৰে। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
0: কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ৰ বগীবিল টাৰ্মিনেলৰ পৰা আন্তঃৰাষ্ট্ৰীয় মালবাহী জাহাজৰ প্ৰথমটো যাত্ৰাৰ শুভাৰম্ভ কৰা বাতৰিটো দৈনিক অসম, আমাৰ অসম, দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বঙাইগাঁৱৰ বিভিন্ন ঠাইত মুঠ 711 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেইবাটাও প্ৰকল্প মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাইজলৈ উৎসৰ্গা কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে 711 কোটি টকাৰ 6 প্ৰকল্প উদ্বোধন শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। ৰয়েল ছুইছ একাডেমীয়ে কালি 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, অসমীয়া খবৰ কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতৰ শিৰোনাম পোহৰেৰে মগজুৰ স্নায়ুকোষ নিয়ন্ত্ৰণ, 3 বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল। দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম 3 চাইণ্টিষ্ট শ্বেয়াৰ মেডিচিন নোবেল ফৰ ৰিচাৰ্চ ইন টু ব্ৰেইন এক্টিভিটি। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দাখিল হোৱা 2খনকৈ লেখ আবেদনৰ কালি উচ্চতম ন্যায়ালয়ত হোৱা শুনানিত এছ আই আৰ যদি নিৰ্বাচন আয়োগৰ সৰ্বসন্মত সিদ্ধান্ত নাছিল তেন্তে ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিব পাৰে বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা বাতৰিটো অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ

পুৱাৰে পৰা অব্যাহত 15গৰাকী প্ৰাৰ্থীৰ আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয়। বঙাইগাঁৱত বীৰ চিলাৰায় 100 ফুটতকৈ অধিক উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। কাৰ্ল ডাইচাৰেট, পিটাৰ হেগেমান আৰু জৰ্জ নাগেললৈ 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা। সেৱা সেতু অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ সেৱা শিবিৰৰ আয়োজন। আৰু লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব।

0: lapon pornang litum asamis lamar jana luna jai mek ang deng long asamson lun arjulong ek tanglo lake akashvani difu
1: আপনার সা ইএমআই ভাড়া কেনে কই ম্যানেজ করো
2: এটা উপায় আছে ভাল পয়সা পাবা
1: কেনে কই
2: তোমার ব্যাংক ডিটেইলস দিবা কেজন মানে পয়সা পঠিয়াবো তেওঁলোকে জনুয়া একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিবা কমিশন পাবা
1: ইমান উজু ক'ত নুজু এইটো মানি মিউল কলা ধন ঘূৰাই আনে আনৰ একাউণ্টৰ পৰা ই হ'ল অপৰাধ জেল হ'ব পাৰে নাই ভাই নকৰোঁ আপোনাৰ বেংক একাউণ্ট নিৰাপদে ৰাখক কাকো ব্যৱহাৰ কৰিবলৈ নিদিব আৰ বি আয়ে কয়
3: জানি লওক সতৰ্ক হৈ ৰওক

লাগে আকাশবাণী গুৱাহাটী মহাবাহু কাৰ্বি আংডেং কেৱাং লাকে মিডিয়াম ৱেভ অলং মিটাৰ্ছ ফাৰুপ লিৰা ক্ৰী চিৰা টকবৰফু কিলো হাৰ্চ অলং ফাৰু থ্ৰক চিৰা ইং কৰা চিৰ কেপ লাপেন এফ এম অলংকে ফাৰু ই চিৰা ই চিৰা টকবৰ থ্ৰক মেগা হাৰ্চ পিনিগে ফ্ৰিয়া চেকলো নিফাই থ্ৰক ডৰমিয়াৰ নি

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি হিমাচল প্ৰদেশৰ বিলাসপুৰ এইমছত সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ পাঁচটা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ 1339টা ভোটকেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ সুকলমে চলি আছে। নগাঁও সমষ্টিত দিনৰ 1 বজালৈকে লাভ কৰা তথ্য অনুসৰি 56.35% ভোটদান হৈছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা চলি আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 10 আৰু 11 অক্টোবৰত এছ এছ বিৰ তামোলপুৰ জিলাৰ বাহ্যিক হিমাচকী আৰু ভাইব্ৰেণ্ট ভিলেজসমূহ ভ্ৰমণ কৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে। 6 নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। শাৰদীয় দুৰ্গোৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে ধুবুৰীৰ মৃৎশিল্পীসকলে দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তিসমূহত অন্তিম পৰশ দিছে আৰু লক্ষ্ণৌত আজি ভাৰত ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰ্ডি আদুন্থু লামজিৰ আৰ্জিক লংপ লামজিৰ আঠেপিকে কেফাং অগাহুত অসমাৰ ফান কচনমা কেলানা নাংজিয়া পুথাক বাংসৌ লামজিৰ কেথান পম জিয়াবাং ৰিহা তেৰাংপি আৰ্জিক সেনাং আলাংলি পেন কেথান পম লামজিৰ
2: কেফাং অকাহুত উচু আফান কুচম চনচি কেলাং কৰা দু নাংজিমা উ লা বাংসৌ আলাং মাপুথাক আচাৰ চচি থান পন্দনা আঠেমা বতৰ বোকা নাং কেলাৰ মাতে কাচি ফাৰলু পেনাজ উচুমাৰ আতুম আবাং আৰু জনালং আচন আচনা কাচিক চাক আকা নিকনাক লপেন আচন আচনা কিছু হাই হুইতা আংকেপ্তাং ঠেগা যক চি কাচি চাক উন এ পেন আজক উচুমাৰ আতুম আনিং মেমি দেৱ আসন লুকক তিতি লাপেন আইনি রুই অকারটি রুই লাসন চিপলাং থে লাসি উসু আফান কিলাং কাওরা নাঙ্গি কে আপায়া তুম আরি ডেং সিদো আপত কুসন কাওরা দুনসি উসু আ অকা প্রাণ কিপামি ওয়ার জিমা লাহাই কে আপাই আবাং চিরেমিক দেয় নাঙ্গিলা লাসি লাহাই নিলি জংদামিক প ইসি আপাই আবাং কাইকে কাছে পাংখিত এডওয়ার হেনো কিনাং স লাসো আপসি কি দো কি থা কি ক্লেম কে দাম কি তুন কে দাম পেন চেং লকসি হেম আলু পেন হেমরাই হেম কম দো আন টাকায় কে চিপাং থি এডভের নাঙ্গি আথে কে সাউ টু পেন্ডে কি দো কি থা কি ক্লেম কে দাম লিপুতে উসো ফান ইনফেকশন দেখ পো আন কে আপাই আবাং সি কাউরা কে কিসু নাং পো

0: lapuan a porang litum kar bilun bari mang denga long pen ason sonalun arju klang tanglo lasi pinika porta chok ek tanglo apotsi kar bilun barim kerot ke parju ang denke la pansi kerot kang tonglo nalu tum jai me kar julong bom laki akaswani dipu pen
1: apunar sa ye moy bhara kene koi manage koru
2: eta upay ase ভাল পয়সা পাবা
1: কেনেকৈ
2: তোমাৰ বেংক ডিটেইলছ দিবা কেজন মানে পয়সা পঠিয়াব তেওঁলোকে জনোৱা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিবা কমিশ্যন পাবা
1: ইমান উজু

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজিৰ অনুষ্ঠানত প্ৰথমেই আগবঢ়াইছোঁ নেনসাৰৰ উপযোগিতা আৰু সহায়ক আঁচনি, এই বিষয়ে এটি আলোচনাৰ প্ৰথম ভাগ। ইয়াত ভাগ লৈছে ইফকোৰ উত্তৰ পূব কৃষি সেৱাৰ প্ৰবন্ধক অনুজ কটকী আৰু কৃষি উন্নয়ন বিষয়া পংকজ পুৰাণে। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
2: আমি একেবাৰে আৰম্ভণিতেই নেনো শব্দটোৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। নেনো বুলি কোৱাৰ লগে লগে আমি নেনো টেকন'লজিৰ কথা মনলৈ আহে। গতিকে এই নেনো সাৰনো কি, বা ইয়াৰ সৈতে নেনো টেকন'লজিৰ কিবা সম্পৰ্ক আছে নেকি?
3: হয়, নেনো সাৰ এতিয়া অসমত লগতে ভাৰতৰ বুলি নহয় বিশ্বতে ক'ব পাৰি এটা যুগান্তকাৰী সৃষ্টি বুলি ক'ব পাৰি কৃষি ক্ষেত্ৰত। ই মূলতে আপোনাৰ নেনো টেকন'লজিৰ ওপৰত উদ্ভাৱন কৰা, আৰু নেনো টেকন'লজি অলৰেডি আমাৰ বিভিন্ন ক্ষেত্ৰত যেনেকৈ স্বাস্থ্য ক্ষেত্ৰ হওক বা প্লেণ্ট প্ৰটেকশ্যন এইবিলাকৰ ক্ষেত্ৰত অলৰেডি ব্যৱহাৰ হৈছে, কিন্তু কৃষিৰ নিউট্ৰিশ্যনৰ ক্ষেত্ৰত, পুষ্টিদ্ৰব্যৰ ক্ষেত্ৰত এইটো প্ৰথম ইফকোৰ দ্বাৰা আৰম্ভ কৰিছে, আৰু ই নেনো টেকন'লজিৰ ওপৰত বেছ কৰি কৰিছে। আৰু নেনো টেকন'লজি প্ৰযুক্তিটো ব্যৱহাৰ কৰি ইয়াতে এটা ইউৰিয়াৰ দানা যিটো আপোনাৰ 55,000টা ভাগ কৰিলে যিটো আকাৰ হ'ব, সেই আকাৰৰ সমান এটা নেনো আকাৰ, আৰু সেই পাৰ্টিকল যিটো অণুতকৈ সৰু এইটো নেনো আকাৰত আছে, আৰু এইকাৰণে ইয়াৰ যিটো কাৰ্যদক্ষতাটো আপোনাৰ যিটো আমাৰ গতানুগতিক ইউৰিয়া সাৰ সেই সাৰতকৈ বহুত বেছি। আৰু এইটো নেনো ইউৰিয়া অকল ইউৰিয়াতে নহয়, নেনো ডি এ পি ওলাইছে, নেনো জিংক ওলাইছে, নেনো কপাৰ ওলাইছে, এনেকৈ পুষ্টিদ্ৰব্যৰ ক্ষেত্ৰত এক যুগান্তকাৰী সৃষ্টি বুলি ক'ব পাৰি, আৰু যিটোৱে কৃষি ক্ষেত্ৰত এক বিপ্লৱ আনিব বুলি আমি আশা কৰিব পাৰোঁ।
2: হয়, এতিয়া আমাৰ যি প্ৰচলিত সাৰ ব্যৱস্থা, আমি যদি ৰাসায়নিক সাৰৰ কথা কওঁ, তাত নেনো সাৰ কিয় ইমান উল্লেখযোগ্য? কাৰ্যকাৰিতা বেছি আমি সেইটো এটা আমি অনুমান কৰিছোঁ, তাৰ উপৰি কেনেধৰণৰ কথা আছে? এতিয়া ধৰক বিভিন্ন মানুহে, বিভিন্ন কৃষকে বা ৰাইজে ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ পৰা অকণমান উভতি যাব বিচাৰিছে, তেনে ক্ষেত্ৰত এই নেনো সাৰৰ ভূমিকা কেনে?
3: নেনো সাৰৰ ভূমিকা ইয়াতে অতি গুৰুত্বপূৰ্ণ। বহুকেইটা

0: ইয়াৰ দিশ আছে যিকেইটাৰ কাৰণে আমি ক'ব পাৰোঁ যে নেনো ইউৰিয়া এক যুগান্তকাৰী সৃষ্টি বুলি আমি ক'ব লাগিব। ইউৰিয়াটো আৱিষ্কাৰ মানে আৰম্ভ হৈছিলে 1959 চনৰ পৰাই আৰম্ভ হৈছিলে। তো এই বিগত কেইবা দশক ধৰি ইউৰিয়া সাৰ ব্যৱহাৰ কৰি কৰি মানে বেগ ইউৰিয়াৰ কথা কৈছোঁ, দানা ইউৰিয়াৰ কথা কৈছোঁ, সেই ইউৰিয়া সাৰ ব্যৱহাৰ কৰি আমাৰ মাটি প্ৰদূষণৰ লগতে মানৱ জাতিৰ স্বাস্থ্যৰ বাৰু বহুত এক ক্ষতি হৈ প্ৰভাৱ পৰিছে। এই ক্ষেত্ৰত এই বিকল্প হিচাপে নেনো সাৰ ব্যৱহাৰ কৰিলে আমাৰ কৃষকসকলে যথেষ্ট উপকৃত হ'ব, আৰু লগতে আমাৰ যিটো পলিউশ্যন হৈ আছে, প্ৰদূষণ হৈ আছে, এই প্ৰদূষণমুক্ত এখন আমি পৃথিৱী এখন ধৰা ৰাখিবৰ কাৰণে, ধৰি ৰাখিবৰ কাৰণে নেনো সাৰৰ ব্যৱহাৰ একমাত্ৰ বিকল্প হিচাপে বৈজ্ঞানিককে আদি কৰি কৃষকসকলেও এতিয়া মানি লৈছে, হয় নেনো ইউৰিয়া ব্যৱহাৰ কৰি আমাৰ উৎপাদনত একো অসুবিধা হোৱা নাই, বৰঞ্চ তেওঁলোকে বহু দিশৰ পৰা নেনো সাৰ ব্যৱহাৰ কৰি লাভান্বিত হৈছে বুলি আমি গম পাইছোঁ। আৰু অসমৰ কৃষি বিশ্ববিদ্যালয়ত লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, অসমৰ সকলো কৃষি বিজ্ঞান কেন্দ্ৰতে ইয়াৰ প্ৰদৰ্শনমূলক খেতিৰ লগতে পৰীক্ষামূলকভাৱে কৰিও তেওঁলোকেও ইয়াৰ এক ধনাত্মক পাইছে।
1: আপুনি এতিয়া আমাৰ এই নেনো সাৰৰ প্ৰয়োগৰ ক্ষেত্ৰত আমাৰ কৃষকসকলৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে বা কৃষক ৰাইজে গম পাইছেনে ইয়াৰ কথা, কিমান গম পাইছে বাৰু?
0: হয়, আমি বিগত 2021 চনৰ পৰা ইয়াতে অসমত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে ইয়াত আৰম্ভ কৰিছিলে, তেখেতৰ দ্বাৰাই আমি আৰম্ভ কৰাইছিলোঁ। যিহেতু এটা নতুন এইটো প্ৰযুক্তি, সেইকাৰণে কৃষকসকলে আঁকোৱালি লওঁতে বা তেওঁলোকৰ বুজি উঠা সময় লাগিছিলে। তো আমিও আমাৰ ফালৰ পৰা, কৃষি বিভাগৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰা হৈছিলে, আৰু এইখিনি কৰিবগৈ আমি বিভিন্ন ধৰণৰ প্ৰদৰ্শনমূলক খেতি কৰিছোঁ, কৃষকৰ মাজত সোমাইছোঁ, তেওঁলোকক বুজাইছোঁ। লগতে আমি অসমৰ কৃষি বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰবিলাকতো আমি প্ৰদৰ্শনমূলক খেতি কৰিছোঁ, খেতি কৰি তেওঁলোকৰ কৃষকসকলক আমি তালৈ লৈ গৈছোঁ। আৰু ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ সজাগতা সভা কৰিছোঁ কৃষকৰ লগত। আৰু ইয়াতে এটা আমাৰ চালিকা শক্তি আছে ব্যৱসায়ীসকল, যিসকল আমাৰ সাৰ বিক্ৰেতা, তেওঁলোককো আমি কৃষি বিভাগৰ লগত, কৃষি বিজ্ঞান কেন্দ্ৰত তেওঁলোকক আমি ট্ৰেইনিং দি আছোঁ, আমি নিয়মিতভাৱে প্ৰশিক্ষণ দি আছোঁ তেওঁলোকক।
1: হয়, এতিয়া আমি পাতিম সেই বিষয়ে, নেনো সাৰৰ বিষয়ে আৰু কথা। এতিয়া কথাটো হ'ল যে এই নেনো সাৰক ৰাইজৰ মাজলৈ লৈ যাবলৈ বা আমাৰ সাধাৰণ কৃষকৰ ওচৰলৈ লৈ যাবলৈ কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে বা কিবা তেনেধৰণৰ আঁচনিও আছে নেকি, এই কথাটো মই পংকজ পুৰাণৰ পৰা জানিব বিচাৰিছোঁ।
2: ধন্যবাদ। আমাৰ কৃষি বিভাগৰ যেতিয়া নেনো ইউৰিয়া সাৰটো মানে আৱিষ্কাৰ হৈছিলে, ভাৰতবৰ্ষতে আৱিষ্কাৰ হৈছে যিহেতু, তো 2022 চনৰ 22 মে' তাৰিখে মানে সম্ভৱত সেই তেতিয়াই গুজৰাটত মানে এই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথমবাৰৰ বাবে ইনগ্ৰেট কৰিছিলে নেনো ইউৰিয়াটো। তো তাৰপিছতে বিভিন্ন আঁচনিৰ লগত ধৰি লওক আমাৰ তেতিয়া তাৰপিছতে আমাৰ আঁচনি এটা আহিলে RKVY টো, আমাৰ PM RKVY বুলি নামাকৰণ কৰা হৈছিলে। তো PM RKVY আৰু KY কৃষি উন্নতি, সেই আঁচনিৰ অধীনত আমাৰ ৰাষ্ট্ৰীয় কৃষি খাদ্য সুৰক্ষা অভিযান, লগতে আমাৰ আত্মনিৰ্ভৰ মহাজাতীয় শস্য যিটো আত্মনিৰ্ভৰ পালচ বুলি কয়, তো তেনেকুৱা সেই স্কিমবিলাকৰ জৰিয়তে এই নেনো ইউৰিয়া সাৰটো মানে মানে চৰকাৰে আমাৰ কৃষকসকললৈ মানে একেবাৰে ৰাজসাহাৰ্যপ্ৰাপ্ত মানে বিনামূলীয়া ক'ব লাগিব, তেনেকৈয়ে আমাক আগবঢ়াইছিলে যাতে কৃষকসকলে এই নেনো ইউৰিয়া সাৰটো ইউজ কৰে আৰু তাৰ কেনেধৰণৰ মানে ফলাফল হয় তাক নিৰীক্ষণ কৰে বা নিজেই চকুৰে চাব পাৰে যে কি হৈছে, মানে গতানুগতিক যিখিনি আমাৰ ইউৰিয়া আছে তাৰ লগত নেনো ইউৰিয়াটো যদি আমি প্ৰয়োগ কৰোঁ তাৰ ডিফাৰেঞ্চটো বা তাৰ ব্যৱধান কেনেকুৱা আহিছে উৎপাদনত বা তেনেধৰণৰ, সেইখিনি চাবৰ কাৰণে 2023 চনৰ মানৰ পৰা এই আমাৰ আঁচনিবিলাকৰ লগত যেতিয়া সাৰ যোগান ধৰে বীজৰ লগত, তেনে ক্ষেত্ৰত নেনো ইউৰিয়া সাৰটো বিভিন্ন মানে বীজৰ লগত বা বিভিন্ন শস্যৰ লগত দিয়া হয়,
1: যোগান ধৰা হৈছে। গতিকে তেনেধৰণৰ কোনবিলাক আঁচনি আছে বৰ্তমান?
2: বৰ্তমান আমাৰ প্ৰধান আঁচনিটো হৈছে আমাৰ PM RKVY আৰু KY, এইটো মূলত মানে
1: PM RKVY আৰু KY,
2: সেইটো হ'ল মূল মানে মূল আঁচনি। তাৰপিছত আমাৰ তাৰ তলত থাকে নেশ্যনেল ফুড ছিকিউৰিটি এণ্ড নিউট্ৰিশ্যন মিছন, যিটো খাদ্য সুৰক্ষা বুলি আছিলে আগত, সেইটো অলপ চেঞ্জ কৰি মানে পুষ্টি মিছন বুলি পুষ্টিটো লগাই নিউট্ৰিশ্যনটো লগাই দিয়া হৈছে। তাৰ লগতে আছে আমাৰ আত্মনিৰ্ভৰ পালচ, যিটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা নতুন আঁচনি। আত্মনিৰ্ভৰ পালচৰ অধীনত মানে মাহজাতীয় শস্য, যেনে আমাৰ অসমত ক'ব গ'লে মাটিমাহ বা ভাৰতবৰ্ষত ইউৰত বুলি কয়, তাৰ লগতে

0: হয় ৰহৰ মাহ, পিজন পি বুলি কয়,
1: অঁ
0: তেনেকৈ তাৰ লগত আছে আমাৰ আমাৰ মহিয়াত অসমত ক'ব গ'লে মগুমাহ, তাৰপাছত আছে আমাৰ আৰু বিভিন্ন ধৰণৰ মাহজাতীয় যেনেকৈ মচুৰ মাহ, মচুৰ মাহটো অসমত হয়তো অলপ কম হয়, গতিকে সেই এই মাহজাতীয় শস্যখিনিৰ কাৰণে আছে আমাৰ আত্মনিৰ্ভৰ পালছ আৰু অইল চিট বুলি এটা আছে, নেশ্যনেল মিছন অন এডিবল অইল, অইল চিট। তো সেই অইল চিটৰ অধীনত এটা আছে অইল পাম্প, এটা আছে অইল চিট, যিটো নৰ্মেল আমাৰ মায়ে সৰিয়হ হওক বা আমাৰ এই নাইজাৰ বুলি কয়, গুজি তিল বুলি কয়, গুজি তিল কয়, বা আমাৰ তিল হওক বা আমাৰ বাদাম খেতি হওক, এইখিনি যিখিনি আমাৰ বীজৰ লগত যিখিনি

0: কৰিবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকে ক'ৰ পৰা ক্ৰয় কৰিব বা বিশ্বস্ত প্ৰতিষ্ঠান কোনবিলাকৰ পৰা ক্ৰয় কৰিব লাগিব?
1: গতিকে যেনেকৈ আমাৰ আগতে যেনেকৈ ইউৰিয়া সাৰ ক্ৰয় কৰি আছিলে বা ডি এ পি
0: কিনিছিলে?
1: বা এছ এছ পি বা অন্য সাৰসমূহ যিবিলাক দোকান আছে আমাৰ, তো অসমত তেনেধৰণে আমাৰ গোটেই সমগ্ৰ অসমত 7,000তকৈ অলপ অধিক মানে ৰিটেইলাৰ মানে খুচুৰা বিক্ৰেতা আছে।
0: বিক্ৰেতা আছে,
1: তো সেই প্ৰত্যেকজন বিক্ৰেতাৰ হাততে নেনো ইউৰিয়া সাৰটো
0: বৰ্তমান
1: বৰ্তমান আছে, উপলব্ধ হয় মানে। আৰু যিসকলে ইফক' ডিলাৰ আছে তেখেতসকলৰতো অলপ পায়, লগতে অন্য দোকানীসকলেও তেনেকৈ মানে ষ্টক কৰিব বিক্ৰী কৰিব পাৰে। গতিকে মানে গাঁৱে ভূঞে উপলব্ধ আছে
2: বৰ্তমানে। সমবায় সমিতিবিলাকো সাৰ ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে আৰম্ভ কৰিছে, তো সমবায় সমিতিবিলাকতো এই সাৰ উপলব্ধ হ'ব।
0: নেনোসাৰ
2: হয়,
0: এতিয়া প্ৰয়োগৰ ক্ষেত্ৰত এতিয়া আমি যেতিয়া কোৱা হয় যিটো পৰিমাণৰ কথাটো কোৱা হয়, ইমান বিঘা মাটিত ইমান ইউৰিয়া দিব, গতিকে নেনো ইউৰিয়াৰ ক্ষেত্ৰত নিশ্চয় তাত কিবা এটা পাৰ্থক্য থাকিব, সেইটো কেনেধৰণৰ?
2: নেনো ইউৰিয়া আমি যিটো ষ্টেণ্ডাৰ্ডাইজ কৰা হৈছে সেইটো হিচাপত আপোনাৰ প্ৰতি লিটাৰ পানীত 4 মিলি লিটাৰ মিহলাই মাত্ৰ স্প্ৰে কৰিব লাগিব। নেনো ইউৰিয়া সাৰ যিহেতু এইটো তৰল সাৰ, সেইকাৰণে আমি এইটো মাটিত দিব পৰা নহ'ব, এইটো আমি পাততেই স্প্ৰে কৰিব লাগিব। সেইকাৰণে 4 ml 4 মিলি লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই পাতত তিতি যোৱাকৈ ভালকৈ আমি স্প্ৰে কৰিব লাগে,
0: শোষণ কৰি ল'ব,
2: শোষণ কৰি ল'ব। ইয়াতে যিটো আপোনাৰ কাৰ্যদক্ষতাটো মই ক'লো 90%, এই 90% হোৱাৰ এটাই কাৰণ, এটা হ'ল ইয়াৰ আকাৰটো আপোনাৰ 50 nanometer। তো 50 nanometer হয় আৰু পাতত আমি জানো সকলোৱে পত্ৰৰন্ধ্ৰ থাকে। ইয়াতে কি হয়, আপোনাৰ পত্ৰৰন্ধ্ৰ দি পাতৰ মাজেৰে সোমাই যায়। নেনো সাৰৰ চাইজটো হৈছে আপোনাৰ 50 nanometer আৰু পত্ৰৰন্ধ্ৰবিলাকৰ যিটো আকাৰ সেইটো আপোনাৰ ছিদ্ৰ বুলি যিটো বুজা যায়, আৰু ছিদ্ৰটোৰ আকাৰ আপোনাৰ 80 nanometerতকৈ বেছি হয়। তো সেইকাৰণে আপোনাৰ খুব সুন্দৰভাৱে পাতে শোষণ কৰি ল'ব পাৰে। আৰু আমি এনেই ক'ব পাৰোঁ যে মানুহক যেনেকৈ চেলাইন দি দিলে তেওঁ ইনষ্টেণ্ট যিটো পাই যায় তেনেকুৱা ধৰণৰ হয়। তো আপোনাৰ পাতত স্প্ৰে কৰিব লাগে আৰু সদায় মন কৰিব লাগে যে আপোনাৰ ফুল ফুলাৰ আগলৈকে এইটো স্প্ৰে কৰিব লাগে। আৰু আপোনাৰ নেনো ডি এ পিৰ কথা ক'ব পাৰি যে নেনো ডি এ পিটো আমি বীজ শোধনো কৰিব পাৰোঁ, শিপা শোধন কৰিব পাৰোঁ আৰু পাতত স্প্ৰে কৰিব পাৰোঁ।
0: নেনো ডি এ পি,
2: নেনো ডি এ পিটো আমি কৰিব পাৰোঁ, তেনেকৈ সুবিধা হয়। আৰু বীজ শোধন কৰি দিলে এটা সুবিধা কি হয়, বীজৰ যিটো অংকুৰণ হয় অংকুৰণটো আপোনাৰ 100%লৈকে ই বৃদ্ধি কৰিব পাৰে। বহুত ক্ষেত্ৰত দেখোঁ আমি বীজ সিঁচি দিলে অংকুৰণ নহ'ব পাৰে, কিন্তু আমি বীজ শোধন কৰি যদি ৰাখোঁ, বীজ শোধনৰ কাৰণে আপোনাৰ প্ৰতি লিটাৰ পানীত 5 ml 5 মিলি লিটাৰ এটা বনাই সেই সাৰত দি আমি 30 মিনিটমান সেইটো তিয়াই ৰাখিব লাগিব। তিয়াই ৰখাৰ পাছত শুকাই এইটো আমি যদি সিঁচি দিওঁ তেতিয়া আপোনাৰ 100% অংকুৰণ হয়। আৰু এই যে অংকুৰণ হোৱাৰ কাৰণে যিখিনি পুষ্টি প্ৰয়োজন হয় উদ্ভিদৰ, সেইখিনি তেতিয়া তাৰে যোগান ধৰিব পৰা যায়, যোগান ধৰে। আৰু শিপা যদি আমি নেনো ডি এ পি দি তেনেকৈ 5 মিলি লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই শিপা শোধন কৰি দিলে, শিপাই নতুন শোষণ কৰি লোৱাৰ এই পুষ্টি দ্ৰব্যখিনি শোষণ কৰি লয় আৰু নতুনকৈ য'ত আমি লগামকৈ বিশেষকৈ ধানৰ ক্ষেত্ৰত যেতিয়া আমি ৰোপণ কৰোঁ, এই সময়খিনিত গছৰ যিখিনি প্ৰয়োজনীয় পুষ্টি দ্ৰব্য সেইখিনি পায়। নহ'লে নতুনকৈ আমি যেতিয়া কঠীয়াতলীৰ পৰা মূল পথাৰত যেতিয়া ৰোপণ কৰোঁ তেতিয়া সেই সময়খিনিত তাতে ধানৰ পুলিটোৱে তাতে আৰম্ভ কৰিবৰ কাৰণে তাৰ যিখিনি সি যুদ্ধ কৰিব লগা হয়, সেই কামখিনি কি হয় সহজ কৰি তোলে আৰু পুষ্টি দ্ৰব্যৰ যোগানটো নিয়মীয়া কৰি ৰাখে। এইটো কাৰণে কি হয় আপোনাৰ ধানৰ তাৰ মেচিউৰিটি যিটো হয় সেইটো আগবাঢ়ি আহে, আমাৰ সেইকাৰণে সোনকালে চপাবও পাৰে ধান খেতিটো, এনেকুৱা ধৰণৰ সুবিধা আছে। ইয়াতে আমি এইটো দিশো চাইছোঁ, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী তেখেতেও অনুৰোধ কৰি আছে যে কৃষকসকলে বেগ ইউৰিয়াটো কমাব লাগে, অন্ততঃ 50% ব্যৱহাৰটো যদি আমি কমাই দিব পাৰোঁ তেতিয়া আমাৰ প্ৰদূষণ মুক্ত হোৱাৰ লগতে ইয়াত এটা ডাঙৰ কথা সোমাইছে, সেইটো হৈছে ৰাজসাহায্য। যোৱা বিগত 26-27 বিত্তীয় বৰ্ষত আপোনাৰ 3 লাখ কোটিৰো বেছি ৰাজসাহায্যৰ নামত চৰকাৰে ব্যয় কৰিব লৈছে। তো এই টকাখিনি যদি আমি 50% কমাই দিব পাৰে চৰকাৰে, কৃষকসকলে কম ব্যৱহাৰ যদি কৰে, তেতিয়া এই টকাখিনিৰে আমাৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিত ব্যৱহাৰ কৰিব পাৰিব। এইটো এটা গুৰুত্বপূৰ্ণ দিশ।

0: লগতে আমাৰ পলিউশ্যনটো আমি প্ৰদূষণ মুক্ত কৰি ৰাখিব পাৰিম। এই কাৰণে আমি যোৰহাটস্থিত টুকলাই চাহ গোবিন্দটো তেওঁলোকে চাহ খেতিৰ ওপৰত, যিহেতু আমাৰ অসমৰ চাহ খেতি
1: বিশ্ববিখ্যাত,
0: তো ইয়াতো কৃষকসকলে ইউৰিয়া সাৰ পোৱাৰ ক্ষেত্ৰত বহুতো অসুবিধা পায়। তো এই ক্ষেত্ৰত আমাৰ টুকলাই চাহ গৱেষণা কেন্দ্ৰ, তেওঁলোকে বিগত 3 বছৰে এই গৱেষণামূলক পৰীক্ষা কৰি আছে। ইয়াতে তেওঁলোকৰ সুবিধা কি কি পাইছে, তেওঁলোকে এটা তেওঁলোকে যিটো দেখিলে, এটা তাৰ উৎপাদনটো বৃদ্ধি হৈছে, লগতে চাহৰ যিটো মান, গুণগত মান, সেইটোতো তেওঁলোকে বৃদ্ধি পাইছে। তেওঁলোকে তাতে 50% ব্যৱহাৰ ইউৰিয়াৰ ক্ষেত্ৰত কম কৰি তেওঁলোকে যেনেকৈ চাহৰ ফ্লেভাৰ বুলি যিটো কম, তাতে কেটেচিন, কেফেইন, পলিফেনল, এই উপাদানকেইটাও তাতে দ্ৰব্যবিলাকো তাত বৃদ্ধি পাইছে। তো এনেকুৱা ধৰণৰ বহুতো ধনাত্মক দিশ তেওঁলোকে পাইছে পৰীক্ষা কৰি। আৰু লগতে আৰু এটা কি হৈছে, ইয়াতে চাহ খেতিত এটা, যিসকল চাহ খেতিয়ক তেওঁলোকৰ উদ্দেশ্যে কৈছোঁ মই, তাতে এটা বাঞ্জি লিফ বুলি তেওঁলোকে জানে, মানে তাতে কি হয়, এই যে আপোনাৰ বাৰিষাৰ পাছত যিটো চাহ খেতিৰ কলিটো ওলোৱা, মানে বাদ বুলি কয়, যিটো তেওঁলোকৰ ফ্লাছ বুলি ক'লে বহুতো কৃষকে বুজি পায়, তে এইটো লাহে লাহে লাহে লাহে তেওঁলোকৰ আগষ্টৰ পৰা কমি যায়। মানে এনেই তেওঁলোকে কৃষকসকলে 7 দিনৰ মূৰে মূৰে পাতটো তোলে, তে এইটো লাহে লাহে আগষ্টৰ পাছত বৰষুণো কমি যায় বা বিভিন্ন কাৰণত লাহে লাহে এইটোৰ 7 দিনৰ পৰা গেপটো গৈ 10 দিনলৈ বাঢ়ি যায়, 10 দিন 11 দিন 12 দিন হৈ যায়,
1: তেনেকৈ তুলিব লাগে,
0: তেনেকৈ তুলিব লাগে। সেই ক্ষেত্ৰত যদি DAP নেনো DAP প্ৰয়োগ কৰে, তেতিয়া আমাৰ চাহ গৱেষণা কেন্দ্ৰ এইটো পাইছে যে এই পিৰিয়ডটো তেওঁলোকৰ ছেপ্টেম্বৰৰ পাছলৈ নৱেম্বৰলৈকে 7 দিনৰ যিটো অন্তৰাল সেইটো তেওঁলোকে ধৰি ৰাখিব পাৰে।
1: 7 দিনৰ নিচিনাকৈ বাকী এই কেইমাহতো তেওঁলোকে ঘনাই তুলিব পাৰিব।
0: আৰু এটা ইয়াতে আছে যিটো আপোনাৰ বাঞ্জি লিপ বুলি কয়, তাৰমানে আপোনাৰ গ্ৰ'থটো আৰু বৃদ্ধিটো কমি যায় এই চাহৰ, এইটোতো যদি নেনো DAP তেওঁলোকে প্ৰয়োগ কৰে, তেতিয়া সেইটো তেনেকুৱা পাছলৈ, আপুনি যিটো ক'লে ছেপ্টেম্বৰৰ পাছলৈকেও তেওঁলোকে সেই তেনেকুৱা ধৰণৰে উৎপাদন পাই থাকিব। তো এনেকুৱা ধৰণৰ
1: গৱেষণা কিছু চলি আছে। এতিয়া আমি দেখিছোঁ যে আমাৰ যি মুভমেণ্ট, এটা আন্দোলন আৰম্ভ হৈছিলে 60ৰ দশকৰ পৰা, ইউৰিয়া প্ৰয়োগ কৰা হৈছিলে, আৰু যোৱা কেইবাটাও দশকত আমি দেখিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ বহু কৃষিভূমি অনুৰ্বৰ হৈ পৰিছে। আমি পঞ্জাৱ, হাৰিয়ানাৰ নিচিনা ৰাজ্যবিলাক য'ত কৃষি ক্ষেত্ৰত ইমান আগবঢ়া, তেওঁলোকৰ কাৰণে এক প্ৰত্যাহ্বান হিচাপে সন্মুখত থিয় দিছে যে ভূমি অনুৰ্বৰ হৈ পৰিছে। গতিকে এতিয়া তাৰ পৰা আকৌ মানুহ এতিয়া লাহেকৈ জৈৱিক কৃষিৰ ফালে আগবাঢ়িছে, প্ৰাকৃতিক কৃষিৰ ফালে আগবাঢ়িছে, কিন্তু সেইটোতো এৰাত এতিয়া সম্ভৱ নহয়, বা এবছৰতে ইমান দশক দশক ধৰি চলি অহা এটা কৃষিক্ৰম, এটা শৈলী, এটা পুনৰ আমি এবছৰতে তাক উভতি আকৌ পূৰ্বৰ অৱস্থালৈ আমি ঘূৰি যাব নোৱাৰোঁ। কিন্তু এই মাজৰ যিখিনি সময়ছোৱা, কেইবাটাও দশক হয়তো আমাক লাগিব পুনৰ, গতিকে এই মাজৰ সময়ছোৱাত হয়তো আমাক নেনো প্ৰযুক্তিয়ে, নেনো সাৰে আমাক ব্যাপকভাৱে সহায় কৰিব পাৰে।
2: নেনসাৰৰ উপযোগিতা আৰু সহায়ক আঁচনি এই আলোচনাটিৰ প্ৰথম ভাগ শুনিলে। ইয়াত ভাগ ললে ইফক'ৰ উত্তৰ পূব কৃষি সেৱাৰ প্ৰবন্ধক অনুজ কটুকী আৰু কৃষি উন্নয়ন বিষয়া পংকজ পুৰাণে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।
3: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা

0: আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণিধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
2: मतलब
1: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी है? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, माटी भी तंदुरुस्त और लोग भी। अरे पहली वाली बात कहां,
2: पर हम तो सब यही डाले हैं।
1: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
2: सच है?
1: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूँगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,500 টকা, তিতাকেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,500 টকা, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,600 টকাৰ পৰা 2,500 টকা, গাজৰ 8,000 টকাৰ পৰা 9,500 টকা, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকা, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বীট 5,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, স্কোৱাছ 1,000 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 4,500 টকা, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ফ্ৰেন্স বিনৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, লাও 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, নেমুৰ দৰ প্ৰতিপোনত 300 টকাৰ পৰা 380 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল

0: ১৩,২০০ টকাৰ পৰা ১৪,৮০০ টকা, মগু দাইল প্ৰতি কুইণ্টলত ৯,৪০০ টকাৰ পৰা ১২,০০০ টকা, মচুৰ দাইল ৭,২০০ টকাৰ পৰা ১১,৮০০ টকা, ৰহৰ দাইল ১০,৩০০ টকাৰ পৰা ১৪,৮০০টকাৰ ভিতৰত, বুটৰ দাইল ৭,৯০০টকাৰ পৰা ৮,৫০০টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত ৯০০টকাৰ পৰা ১৮০০টকাৰ ভিতৰত, পিঁয়াজ ৫,২০০টকাৰ পৰা ৫,৮০০টকাৰ ভিতৰত, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত ৭,০০০টকাৰ পৰা ৭,২০০টকাৰ ভিতৰত, তিল ১৫,০০০টকাৰ পৰা ১৭,০০০টকা, ধনিয়া ১৬,০০০টকাৰ পৰা ১৭,৫০০টকা, আদা ১৩,০০০টকাৰ পৰা ১৪,০০০টকা, শুকান জলকীয়া ২১,০০০টকাৰ পৰা ২১,৫০০টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ ৬,০০০টকাৰ পৰা ৭,০০০টকা, চেনি ৫,০০০টকাৰ পৰা ৬,০০০টকা, তামোল প্ৰতিপোনৰ দৰ ৩০০টকাৰ পৰা ৪০০টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ ১২০টকাৰ পৰা ১৮০টকাৰ ভিতৰত, ১৫ কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ ২,২৫০টকাৰ পৰা ২,৪৮০টকা, ১৫ কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ ২,৩০০টকাৰ পৰা ২,৩৪০টকা, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ ৩,০০০টকাৰ পৰা ৪,০০০টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: সেবিৰ দ্বাৰা ইনভেষ্টৰ সজাগতা পদক্ষেপ। অধিক জানিবৰ বাবে সেবি ইনভেষ্টৰ ৱেবছাইট ভিজিট কৰক বা সেবি সার্থি এপ ডাউনলোড কৰক।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন সুকলমে সম্পন্ন, বিয়লি 5 বজা পৰ্যন্ত 76% ভোটদান, 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টা।

0: সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ 6 নৱেম্বৰত উচ্চতম পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আৰু এছিয়ান গেমছত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ কিছু সময়ৰ পাছত অসমাগমন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ আজি উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হয়। সমষ্টিটোত বিয়লি 3 বজালৈকে লাভ কৰা তথ্য অনুসৰি 76% ভোটদান হৈছে। চামগুৰিত সৰ্বাধিক 80.22% ভোটদান হয়। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ মুঠ 1339টা ভোটকেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হয়। একেদৰে মৰিগাঁও জিলাৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটগ্ৰহণ সম্পন্ন হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই পুৱা 7 বজাতে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 16 নম্বৰ ভোটকেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ মাজগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত ভোটদান কৰে। সমষ্টিটোৰ ভোটগণনা অহা শুকুৰবাৰে অনুষ্ঠিত হ'ব। আজি সমষ্টিটোত ভোটগ্ৰহণ সন্দৰ্ভত এয়া নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া।
1: 2টা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাহিৰে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন আজি পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাত শান্তিপূৰ্ণভাৱে সামৰণি পৰে। ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰাৰ লগে লগে নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টি আৰু মৰিগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 15গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হৈ ৰ'ল। ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমগ্ৰ লোকসভা সমষ্টিৰ ভোটাৰসকলৰ সঁহাৰি আছিল অতিকে উৎসাহজনক। পুৱাৰে পৰা নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰসকলে শাৰী পাতি নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। জিলাখনৰ 5টা বিধানসভা সমষ্টি পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰহা বিধানসভা সমষ্টি আৰু নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি ইভিএমসমূহ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ষ্ট্ৰং ৰুমত ৰখাৰ ব্যৱস্থা কৰিছে।
0: উল্লেখযোগ্য যে নগাঁও সমষ্টিত বিয়লি 5 বজালৈকে লাভ কৰা তথ্য অনুসৰি 76% ভোটদান হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। নিৰ্বাচনত বিজেপি নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে 23টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু মিত্ৰদল অসম গণ পৰিষদে 2টা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। 29 আৰু 30 নম্বৰ ৱাৰ্ডত পুনৰ ভোটগণনাৰ নিৰ্দেশ দিয়া হৈছে। ৱাৰ্ড দুটাত পুনৰ গণনা চলি আছে। এই বিষয়ে অধিক জনাইছে আমাৰ শিলচৰৰ সংবাদদাতা আখি ৰাণী দাসে।
2: শিলচৰ পৌৰ নিগম নিৰ্বাচন 2026ৰ ভোটগণনা ৰামনগৰ আই এছ টি টিত এতিয়াও চলি আছে। 40টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা ফলাফলত বিজেপিয়ে 23টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু অসম গণ পৰিষদে 2টা ৱাৰ্ডত জয়লাভ কৰে। আনহাতে পুনৰ গণনাৰ বাবে আৰু 2টা ৱাৰ্ডৰ ফলাফল বাকী আছে। এই 2টা ৱাৰ্ড হৈছে 29 আৰু 30। এই 2টা ৱাৰ্ডত জয়লাভ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থী। ইপিনে ইতিমধ্যে ইটখলা বিজেপি কাৰ্যালয়ত আৰম্ভ হৈছে বিজয় উল্লাস।
0: 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে। এই সপ্তাহৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে বসতিস্থলৰ সংযোগ সাধন আৰু বন্যপ্ৰাণীৰ পূৰ্ণ বিকাশ। আজিৰ অনুষ্ঠানত অংশ লৈ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন্যপ্ৰাণী সংৰক্ষণ আৰু মানুহ বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন কৰে। ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু WWF ইণ্ডিয়াৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা ট্ৰেকিং দ্য জায়েণ্টছ শীৰ্ষক প্ৰতিবেদনত 5টা ৰেডিঅ' কলাৰ লগোৱা হাতী, 5 বছৰত সংগ্ৰহ কৰা 38,000তকৈ অধিক GPS অৱস্থানৰ জৰিয়তে বিচৰণ সম্পৰ্কীয় তথ্য প্ৰদান কৰা হৈছে। তদুপৰি হাতীসমূহৰ ঋতুভিত্তিক প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে বিচৰণ সন্দৰ্ভতো তথ্য দিয়া হৈছে। ছেফগাৰ্ডিং ৱাইল্ড লাইফ মুভমেণ্ট শীৰ্ষক আনখন প্ৰতিবেদনত ধনশিৰি লামডিং হস্তী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ বিচৰণ সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। এই অনুষ্ঠানত সমৰ্পিত মনোভাৱেৰে কাম কৰা আগশাৰীৰ বনকৰ্মী আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰাসকলক স্বীকৃতি প্ৰদান কৰা হয়। অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এইদৰে কয়।
3: বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আমাৰ যি সামৰণি কাৰ্যসূচী আছিল, এই সামৰণি কাৰ্যসূচীত অসম

0: দেশৰ বিভিন্ন প্ৰান্তত থকা আমাৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ যিসমূহ সুন্দৰ কামৰ মাজেৰে বন বিভাগটো আগবঢ়াই লৈ গৈছে তেখেতসকলক আমি ইয়াত কৃতাৰ্থ কৰিলোঁ বা তেখেতসকলক আমি প্ৰমাণপত্ৰ প্ৰদান কৰিলোঁ। বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে প্ৰতিকূল পৰিৱেশৰ মাজতো আমাৰ বনকৰ্মীসকলে বা বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বহু ভিতৰুৱা অঞ্চলত দুৰ্গম অঞ্চলতো নিজৰ জীৱনক বিপন্ন কৰিও কাম কৰি থাকে। সেইসকল সাহসী যোদ্ধাক আজি আমি ইয়াত প্ৰমাণপত্ৰ দিছোঁ, পুৰস্কৃত কৰিছোঁ, তেখেতসকলৰ সুন্দৰ কথাবিলাক আমি ইয়াত আলোচনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে অসমৰ বন বিভাগৰ প্ৰতিগৰাকী কৰ্মীয়ে সেই ধৰণে কাম কৰক যাতে বন বিভাগটোৱে এক নতুন ৰূপ ল'ব পাৰে।
1: বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বাক্সা জিলাৰ শালবাৰীত আজি সজাগতা সমদল উলিওৱা হয়। 72 সংখ্যক এই সপ্তাহৰ সৈতে সংগতি ৰাখি বন বিভাগে আয়োজন কৰা এই সমদলৰ জৰিয়তে বন্যপ্ৰাণীৰ সুৰক্ষাক লৈ ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত শালবাৰী সংমণ্ডলৰ অধীনৰ বন বিষয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি আজি গ্ৰহণ কৰে। চৰকাৰ পক্ষ আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰে। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সৈতে সংযুক্ত কৰে। সেই অনুসৰি উচ্চতম ন্যায়ালয়ে অহা 6 নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইপিনে জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি সুমিত ভূঞা নামৰ অসমৰ এজন স্থানীয় লোকে ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰে। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনো আজি পুনৰ শুনানি অনুষ্ঠিত হয়। আদালতে অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনখন কাইলৈ পুনৰ শুনানি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে আজি অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ পৰহিলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। অভিযুক্ত শ্যামকানু মহন্তই ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰু ওপৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আজি এই আবেদনখনৰ শুনানিৰ অন্তত ন্যায়ালয়ে পৰহিলৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। বেলজিয়ামত জন্মগ্ৰহণ কৰা বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। আইচ কিউব নামৰ মৌলিক কণা নিৰীক্ষণৰ মানমন্দিৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু জ্যোতি পদাৰ্থ বৈজ্ঞানিক উৎসৰ পৰা নিৰ্গত উচ্চ শক্তিসম্পন্ন মৌলিক কণাৰ আৱিষ্কাৰৰ বাবে বিজ্ঞানীগৰাকীক নবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। 82 বছৰীয়া ফ্ৰান্সিছ হালজেনৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় দলে দক্ষিণ মেৰুত নিউট্ৰিনৰ উপস্থিতি ধৰা পেলোৱাৰ বাবে আইচ কিউব নামৰ ডিটেক্টৰ বিকশাই তুলিছিল। ইয়াৰ ফলত ব্ৰহ্মাণ্ডৰ অধ্যয়নৰ নতুন পথ মুকলি হৈছে। নিউট্ৰিনো নামৰ মৌলিক কণাসমূহ অধিক ক্ষুদ্ৰ আৰু প্ৰায় ভৰহীন। এই কণাসমূহ তৰা আৰু অন্য মহাজাগতিক পৰিঘটনাৰ পৰা উৎপন্ন হয়। ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্স ষ্টকহোমত এই পুৰস্কাৰ ঘোষণা কৰে। এই পুৰস্কাৰত প্ৰায় 12 লাখ মাৰ্কিন ডলাৰ প্ৰদান কৰা হয়। হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত শুৱালকুছিত আজি মেগা হেণ্ডলুম ক্লাষ্টাৰৰ উদ্বোধন কৰা হয়। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আঁচনিখন উদ্বোধন কৰি এইদৰে কয়
3: যে ইয়াত এটা মেগা মানে ক্লাষ্টাৰ আমাৰ হেণ্ডলুমৰ ইয়াত হ'ব। আমি কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন কৰিম। ইয়াতে আমি 4200 মানে 76 শিপিনী 5টা গাঁও পঞ্চায়তৰ পৰা তাতে অন্তৰ্ভুক্ত কৰিছো আৰু এওঁলোকক ট্ৰেইনিং চেনিং দিয়া হ'ব আৰু মানে তাঁতশাল এইবিলাক মানে দিয়া হ'ব আৰু আজি ইয়াৰে আমি আৰম্ভ কৰিছো। বাকী ঘৰে ঘৰে যাই বস্তু ফিটিং চিটিং চব এইটো ঠিক ঠিক কৰা হ'ব। তাৰ বাদেও ইয়াত আমাৰ চেণ্টাৰত হোষ্টেল ফেচিলিটি থাকিব, ট্ৰেইনিঙৰ কাৰণে ফেচিলিটি থাকিব আৰু ডিজাইনিঙৰ কাৰণে ড্ৰাইং কৰাৰ কাৰণেও চব থাকিব। গতিকে ইয়াত বাহিৰৰ পৰা আহি পালেও মানুহখিনিয়ে ট্ৰেইনিং ল'ব পাৰিব আৰু শুৱালকুছি পিনিখিনিক আপগ্ৰেড কৰাৰ কাৰণে বিভিন্ন ইয়াতে ট্ৰেইনিং প্ৰগ্ৰামবিলাক চলি থাকিব।
2: হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ 29 কোটি আৰু ৰাজ্য চৰকাৰৰ 3 কোটিসহ মুঠ 32 কোটি টকা ব্যয় সাপেক্ষে আঁচনিখন ৰূপায়ণ কৰা হয়। হস্ততাঁত ক্লাষ্টাৰটোৰ অধীনত 5খন গাঁও পঞ্চায়ত 68খন গাঁৱৰ মুঠ 4266গৰাকী শিপিনীক তাঁতশাল আৰু যাৱতীয় সা সৰঞ্জাম যোগান ধৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিমিষা ঠাকুৰীয়া নামৰ এগৰাকী ছাত্ৰীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আছিক আলী আৰক্ষীৰ গুলীত আহত হৈছে।

0: হত্যাৰগোচৰত গ্ৰেপ্তাৰ হোৱা আছিক আলীক আৰক্ষীয়ে লগত লৈ আজি পুৱতি নিশা তথ্য সংগ্ৰহৰ বাবে যাওঁতে পলায়নৰ চেষ্টা কৰে। ফলস্বৰূপে আৰক্ষীয়ে কৰা গুলীচালনাত অভিযুক্ত আছিক আলীৰ ভৰিত গুলী লাগি আহত হয়। আহত অভিযুক্তগৰাকীক আৰক্ষীয়ে লগে লগে গৰল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়। ভৰিত দুটা গুলী লগা অভিযুক্ত আছিক আলী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দা মৰাৰ ফলতে এই অঘটনটো ঘটে। মৃত লোককেইজনৰ ভিতৰত এগৰাকী মহিলা আৰু দুজন পুৰুষ আছে। আনহাতে তিনিজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আমাৰ পৰৱৰ্তী বাতৰিখনক অৰুণিমা গোস্বামীৰ পৰা।
1: 2025-26 পৰ্যটন বৰ্ষত 458,618 পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। উদ্যানখনলৈ আগমন ঘটা পৰ্যটকৰ এই সংখ্যা পূৰ্বৰ বছৰৰ তুলনাত 8.5% অধিক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অভূতপূৰ্ব জনপ্ৰিয়তাৰ পৰা অসমে যে বিশ্বৰ পৰ্যটন মানচিত্ৰত সুকীয়া স্থান প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে সেয়া প্ৰমাণিত হৈছে। তেওঁ লগতে অসমক পৰ্যটনৰ আকৰ্ষণীয় স্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ আঁচনি অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। যোৰহাট জিলাত সেৱা সংকল্প অভিযানৰ অংশ হিচাপে মৰিয়নী সমজিলা প্ৰশাসন আৰু পূব যোৰহাট উন্নয়ন খণ্ডৰ উদ্যোগত আজি চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেৱা সেতু অভিযানৰ শিবিৰ মুকলি কৰা হয়। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে গোলাঘাট উন্নয়ন খণ্ডৰ কঠালগুৰিত আজি স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এই শিবিৰ মুকলি কৰে। বিশেষজ্ঞ চিকিৎসকৰ লগতে MBBS আৰু আয়ুষ চিকিৎসকে সেৱা আগবঢ়োৱা শিবিৰটোত মুঠ 768গৰাকী লোকে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰে। ধেমাজি জিলাত আজি মন্ত্ৰী ডাঃ অনুজ পেগুৱে বৰদলনি উন্নয়ন খণ্ডত সেৱা সংকল্প অভিযানৰ শিবিৰ মুকলি কৰে। কাৰ্বি আংলং জিলাৰ মাঞ্জা উন্নয়ন খণ্ডৰ কাৰ্যালয়তো আজি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে শিবিৰ মুকলি কৰা হয়। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি বিশেষ স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়। সদ্যসমাপ্ত এছিয়ান গেমছৰ বক্সিঙত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁই আজি সন্ধিয়া অসমত উপস্থিত হ'ব। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তাৰকা বক্সাৰগৰাকীক আদৰণি জনাব। ইয়াৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই তেওঁক সন্মান জনোৱাৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিয়ে বিমানবন্দৰৰ পৰা মটৰ চাইকেল সমদলেৰে লাভলীনা বৰগোহাঁইক আদৰণি জনাব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কিছু সময়ৰ পাছতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হ'ব। সদ্যসমাপ্ত এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত 2-1 ফলাফলেৰে জয়লাভ কৰা ভাৰতীয় দলে আজিৰ খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব। বজালী জিলাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ দীপ বৰ্মনে ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতালৈ বাছনি লাভ কৰিছে। দীপে লামডিঙত যোৱা 4 অক্টোবৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনিত 19 বছৰ অনূৰ্ধ শাখাত সফলতা অৰ্জন কৰি ৰাজস্থানত হ'বলগীয়া ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন। বিয়লি 5 বজাৰ পৰ্যন্ত আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ দিশত অসমৰ প্ৰচেষ্টা সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ 6 নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ পৰৱৰ্তী শুনানি। প্ৰসিদ্ধ বিজ্ঞানী ফ্ৰান্সিছ হালজেনলৈ 2026 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা। আৰু এছিয়ান গেমছত সোণৰ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ কিছু সময়ৰ পাছত অসম আগমন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।